0: योजना से जुड़े सभी दस्तावेजों को ध्यान से पढ़ें।
1: अनुष्ठान प्रचारित हो जाए आकाशवाणी बिलोनिया केंद्र থেকে। আমাদের স্টুডিওর ঘড়িতে এখন সময় সকাল 10:30 হয়ে 40 সেকেন্ড। এখন শুনবেন বিভিন্ন শিল্পীদের কণ্ঠে ভজন।